ཁྱི ཕྱད མི སྲས པ ཡ་པོ དེ ནིན་ཚེ་པ་རེ་དེ་ནི་ཅི་དོ་གཅ་ཇ་ཤུ་ལོ་ལ་ཁྱི་བ་མ་གེ་སང་དེན་ཅ་སུ་ཁ་ཏ་ཨ་དར་ལོ་སེན་ཇུང་ཨོ་ཏ་དར་ལོ་སེ་གཏན་སེན་ཨ་ཏ་དེན་ཅ་གི་དེན་ཅི་པེ་མི སྲས པ ཡ་པོ དེ ནིན་ཚེ་པ་རེ་དེ་ནི་ཅི་དོ་གཅ་ཇ་ཤུ་ལོ་ལ་ཁྱི་བ་ཚེ་དེན་ཤ་རུ་གུ་ཨ་ཏ་ཐེམ་ཤ་ལུ་སེན་ཨ་ཏ་
tenjeki tenji tsambar. Ata tege shile yang, ata tere, mazu nye tsachi bata, tingsang yuda yungyo manga nona, gen chatri jaga, peji datu shena rinchi nanzui, yege ribi naga rinchi wepun laso bata, datu jikura ta pecha chacha mambuji tsambar. Ata teso gu nola, tingre je keda riba, tingre ge datu la, yege shi yotang ge, tala mambu ji da sunre ge toni, ta kuri ge, tene, tsang yaba tenje ge ta, ha leba ge, kasar jenji, datu kura tenji yobare. Tene, tsongi meri lochi jenji gege samba tenje tsering ge, ta keda ribi shekhi, Big Shumpe Jiba, Pandaragi Tima Lasso, Peggy Dutted and Javik, Tendrikita, Tenji Hajang Pitabo, Yabo, or that Tendri Zamba, or that Tendrikin is Chile. Tene Pejon or Chemo, Gagin Sedu, Dutch Nahi Lasso, that Tendri, Gota, Dutchigan, Tene Tenji de Hajangata, Mambushumpa, Nosupil Hajangata, Mambushumpa, Tendri. Tende Yen by Yenza came a somewhat like a Tire Dimbagan or Santa, Gazawa, the Zamning go to the Tatala, Tugger Patala. Tā ngāshī jī, dātē jī, kōr jī kīwān nāmbā kī, tā sīnjī bātā tāngjī gīlā, anī tēndil, kāndil, dīndil, cīndil, chēndil āsō bātā, nirabā rādā rābā māmbū jī tsamnī, tā tēlā pējī chēmbū shūmbārī. Tīndirī pējī tēnjī kāgā nāni, sīnjī bātā tāngjū gīlā, nirabā māngā nāngī jī tēnjī gīlā hācāngā tōngkē mā jī shānī Tendi Jimbatianazo, that Sati, Lantongo Zondo, what the rich Chadi Batinichi. Tender that Tisuji Wangi, Trig, and Chesagan Nandite, Nikan and Sangaji. Tene Tanjulata, Drakaki, Drakaki. Dra the Kangi, said Dilla. Tim Sambo Drago, Tene Pela Dati Bigitiji, Za Jenze Opera, say Adela, Zavi Chaninganzo, Jensis and Amundu, Tela Kuns and Amundu, Driji, the Candida Gionas. अने लोंसें दुग ही जग नंदे निम्बो दं डरते ड्रासेंगी दस ना अने चामा के साइड रन नाथ नया पोयोरे अने जेजु लोंसें गं नाला अने मंथनी अने दर्जे जो बाग शुंबे द मंजनी नंदे ही जग द यंगल हापर्ट कम दर्ग ता ही जग संजीबाजी चावाजन जबा लिखे जेम्पियां बो दं डरते यंजे ट्रिबी दोजी दा लिखे जेम्पियां ब Tesu kola, Hindi yonke tsomaka, ane jiji fanzi mana, senro xio, ma tahi dele.